Well, my dear friends, apni khan kun kun ite tune in kuri kina se apni khan sabke arbi pishi gushi ba chanai diye se apni khan sabhi khuniye se Akashvani Kohima FM Trogban 103 megahertz te aji purani filmi gate laga edition de apni khan ekta monsoon special khuniye se aur my dear friends monsoon laga khota ko atam de apni khan sabhi kali rati ra আজি তাক আৰু এতিয়াত পানী কিৰা লগা ৰিপৰ্ট আহি আছে আৰু এইটো নিচিনা আলগ আলগ জেগাতে ঘটনা কাৰণ বি হৈ কিনা ডাকা লগা বি আমি কাৰণ ৰিপৰ্ট পাই থাকি আছে এইটো মানে ইফ ইউ আৰ লিছনিং ফ্ৰম দোজ প্লেচেছ ৱেৰ ইউ আৰ এক্সপিৰিয়েঞ্চিং হেভি ৰেইনফল প্লিজ কিপ ইয়ৰ ইমাৰ্জেঞ্চি এচেঞ্চিয়েলছ ৰেডি এণ্ড ষ্টে আপডেটেড উইথ লোকেল ৱেডাৰ এডভাইজৰিজ তো মাই ডিয়াৰ ফ্ৰেণ্ডছ আমি কাৰণ চবি এইটো লগা খিয়াল ধ্যান ৰাখি থাকিব আৰু এইটো লগতে ইয়াতে আমি খান লগা কোনোবা লিচনাৰ্ছ খান লগা মেছেজেছ খান মই পইলা পুৰি দি আছে বিফৰ আই প্লে দ্য নেক্সট চং আমি খান লগা লিচনাৰ আমস্মিতা বসুমতাৰী ফ্ৰম উদালগুৰি আসামৰা তাইৰ পৰা লিখি দিয়ে যে গুড মৰ্ণিং নাইচ প্ৰগ্ৰাম আছে আৰু অমল বসুমতাৰীকে গুড মৰ্ণিং জনাই দি আছে কৈ কিনে লিখি নপঠাই দি আছে এটা স্পেচিয়েল গুড মৰ্ণিং অমল বসুমতাৰীকে দি আছে ৰাইট অমল বসুমতাৰী গুড মৰ্ণিং আৰু আপুনি বি টিউন ইন কৰি কিনে আজি গ'লে ৰিপ্লাই দি দিবি আপুনি লগা গুড মৰ্ণিং উইছ ৰিপ্লাই দি দিবি আৰু ৱেল শোণিতপুৰ আসাম দিবি কেনেকুৱা হালাত থাকি আছে মই এইটো জানিব মন আছে ফ্লাডছ কাৰণ লগা চিটুৱেশ্যন কেনেকুৱা থাকি আছে নহ'লে বি কলাঘাট লগা লিচনাৰ্ছ কাৰণবোৰ আমি খান গে আপডেট কৰি দিব পাৰিব কেলে মানে কলাঘাট বি জেগা জেগা দে এইটো নিচিনা ফ্লাড হোৱা লগা আমি খান দেখি পাই কিনে আহি থাকি আছোঁ সেইটো কাৰণে ৰমেশ পাত্ৰৰ পৰা অলপ এইটো লগা জানকাৰী দিব পাৰিব নেকি নহ'লে বি গোলাঘাট লগা লিচনাৰ্ছ খান এতিয়া কোন কোন টিউন ইন কৰি কিনে আছে আপুনি কাল চবি আমি খান এইটো লগা আপডেট বি দি দিবি আৰু থেংক ইউ চ' মাচ অমস্মিতা বসুমতাৰী ফৰ ৰাইটিং ইন টু আছ আৰু মই আপুনি লগা স্পেচিয়েল গুড মৰ্ণিং উইচটো পঠাই দিছে অমল বসুমতাৰীকে অমল বসুমতাৰী আপুনি ৰিচিভ কৰিছে বুলি আপুনি এইটো লগা ৰিপ্লাই দিব লাগিব অ'কে ৱেল ইয়াতে আমি খাল নাগা লিচনাৰ ছাবিনা বেগম ফ্ৰম সৰুপথাৰ গোলাঘাট আসাম ছাবিনা বেগম পৰা বি কৈ আছে গুড মৰ্ণিং ৱা আজিটো ফেভৰেট ছংছ প্লে কৰি দি আছে বাৰিশ কে সাথ আহিছে ছং শুনে কা মজা কে হি খুচ অৰ হে কৈ কিনে চাৰি গানে আছে হে ছাচ এ ৱণ্ডাৰফুল প্লে লিষ্ট থেংক ইউ চ' মাছ হেভ এ নাইচ ডে কৈ কিনে ছাবিনা বেগম পৰা লিখি নাপতাই দি আছে ছাবিনা বেগম গুড মৰ্ণিং এণ্ড থেংক ইউ চ' মাছ ফৰ ৰাইটিং ইন টু আছ এণ্ড গুড টু ন' দেট ইউ আৰ এনজয়িং দ্য প্লে লিষ্ট আৰু মই আগতে কোৱাৰ নিচিনা গোলাঘাট লগা মানে ফ্লাডছ লগা চিটুৱেশ্যন কেনেকৈ আছে এইটো কাৰণ আপডেট কৰি দিলে বি বেছি খুচি হ'ব ইয়াতে আমি খেলা লগা লিচনাৰ অভিজিত পৰা কৈ আছে গুড মৰ্ণিং আৰ্য তমজনজি টুডে ইজ ছুটি ফ্ৰম মাই ডিউটি এণ্ড ইট হেজ বিন ৰেইনিং ইন বোকাচান চিন্স লাষ্ট নাইট এণ্ড ইট ইজ ষ্টিল ৰেইনিং নাও লিচনিং টু ইয়ৰ মিউজিক এলং উইথ দ্য ৰেইন এট দিছ টাইম আই এম চিটিং অন এ চেয়াৰ অন মাই বেলকনি কমপ্লিটলি লষ্ট ইন ইট অনেষ্টলি ইট ফিলছ চ' এমেজিং লাইক আই উইছ ইট উড নেভাৰ এণ্ড বাট কৈ কিনে তাইৰ পৰা লিখি ইয়াতে তাতে ৰখি ৰখাই দিয়ে যে এনি ৱে অভিজিত গুড মৰ্ণিং এণ্ড থেংক ইউ চ' মাছ ডেট ইউ আৰ কমপ্লিটলি ইমাৰ্ছড ইন দ্য প্লে লিষ্ট টুডে এণ্ড হাউ নাইজ ইট ইজ চামটাইমছ কেতিয়াবা দহলে একোবি নাথাকা নিচিনা আপোনাৰ ওচৰতে একোবি এক্সিষ্ট নকৰা নিচিনা এইটো নিচিনা কেতিয়াবা এনেকুৱা খুচি কিনে শুনিবলৈ আৰু এইটোলৈকে মই জানিবলৈ কিমান ভাল আছে থেংক ইউ চ' মাছ অভিজিত ফৰ ৰাইটিং ইন আৰু আপুনি কি বেষ্ট উইচেছ জনাই দি আছে আনটিল দ্য এণ্ড অফ আৱাৰ প্ৰগ্ৰাম এইটো নিচিনা ইমাৰ্জ কৰি কিনে ঠিক পৰা এনজয় কৰিবৰ কাৰণে কৈ দি আছে তো মাই ডিয়াৰ ফ্ৰেণ্ডছ ইয়াতে আমি খান লগা লাষ্ট মেছেজ পঢ়ি দি আছে বিফৰ প্লে দ্য নেক্সট চং আমি খান লগা লিচনাৰ সঞ্জয় ড্ৰংহাং শ্ৰী অং সাৰ সিং তিৰাংবৰা পাকলাংচু ভিলেজ পৰা বি কানা পুৰণা কানা শুনি কিনে এনজয় কৰি আছে কোনে লিখি দি আছে থেংক ইউ চ' মাছ তো মাই ডিয়াৰ ফ্ৰেণ্ডছ ইয়াতে দি আছে ৰোটি কাপৰা অৰ মগান ফিল্ম ৰা লতা মংগেশকাৰৰ অৱস্থে মিউজিক দিছে লক্ষ্মীকান্ত প্যাৰীলাল লিৰিক্স বৰ্মা মালিক শুনি কিনে এনজয় কৰিবি যেনে আমাৰ লাগে ডেন্সিং ইন দ্য ৰেইন মেড দিছ ওৱান অফ বলিউডছ মষ্ট আইকনিক মনচুন ছংছ শুনি কিনে এনজয় কৰিবি

মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি কাজ পি কানা শুনি কিনা এনজয় কৰি থাকিব বুলি মই পুৰা উমেদ কৰি আছে। ফুৰকামত গুটি আছে দিল হেকে মনতা নাহি ফিল্মৰা অনুৰাধা বৰুৱাল আৰু কুমাৰ চানু আৱাজতে। মিউজিক দিছে নাদিম আৰু শ্ৰাৱণ, লিৰিক্স ফাইজ আনৱাৰ। দ্য চং ৱাজ ইনস্পায়াৰ্ড বাই দি হলিউড ক্লাছিক ইট হেপেণ্ড ওৱান নাইট। শুনি কিনা এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ।

0: FM 드래곤 밴. 뉴스, 뮤직, 엔터테인먼트. FM 103 메가헤르츠.
1: 이두 아카시와니 고이마. 아지 아미칸 라가 부스티 마노 프로그램 데 PM 스와니디 라가 오퍼레 라디오 디스커션 액타 타기야 미스터 필립 테프라 호스 코리디아 아미칸 후니로 아호보.
2: 아지 아미칸 라가 스튜디오 데 PM 스와니디 라가 오퍼레 라디오 디스커션 타기 올레 두타 스페셜 게스트 아이나제 Tarjun Azekwile, Sri Petevile Katsu, Additional Director and State Mission Director, NULM, and PM's Wanini, Aro Sri Mati Abha Shokre, State Mission Manager, State Urban Development Agency, Urban Development Nagaland. Tarjun Logate Amikan, PM's Swanidi, Empowering Street Vendors in Nagaland, Itu Laga Opore, Kota Batra Kori Dibole, Aijayshe. সবসে আগে স্যার ম্যাম আপনি দুজন সময় দিয়ে না আমি খান লগা লিসনার্স খান লগতে কথা করে দিব কিনা আহি দিয়া কারণে বেশি খুশি জানাই দিয়ে আছে থ্যাংক ইউ তো স্যার সবসে আগে পি এম স্বাধীনী তো কি আছে জানিবলে মন যা আছে আমি খান লগা লিসনার্স খান পি এম স্বানিধি লগা নাম তো শুনি থাকিব পারে হইলিবি বেশি ওলা তো এইটো কি আছে নাজানি না থাকিব তো আমি খান লগা লিসনার্স খানগে এইটো কি আছে আসান তারিখা একটা পর জানাই দিলে বেশি পাও
3: আচ্ছা থ্যাংক ইউ পিএম স্বানিধি তো হলে ফুল ফর্ম তো প্রাইম মিনিষ্টার স্ট্রিট ভেন্ডার্স আত্মনির্ভা কয় আর এইটু তো হলে ন্যাশনাল ফ্ল্যাগশিপ প্রোগ্রাম নেশন ইন্ডিয়া লাগা কান্ট্রি লাগা একদম জোর বড় করা লাগা ইনিশিয়েটিভ একটা প্রোগ্রাম আছে আর এইটু গভর্নমেন্ট অফ ইন্ডিয়া লাগা মিশন লাগাতো মিনিষ্ট্রি অফ হাউজিং অ্যান্ড আর্বান অ্যাফেয়ার্স মিনিষ্ট্রি পৰা ইমপ্লিমেণ্ট কৰা লগা এটা স্কিম আছে এইটো পি এম স্বানিধিটো হ'লে ফাৰ্ষ্ট জুন 2020 আমি খান চব জানে আছে কোভিড 19 পেণ্ডেমিক টাইমতে ইন্ট্ৰডিউচ কৰিছে আৰু এইটো লগা স্কিম কি আছে ক'লে ইণ্টাৰেষ্ট ছাবচিডি লোন এটা আছে আৰু এইটোতো এতিয়া আমি খান ছিক্স ইয়াৰতে আছে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এক্সটেণ্ড কৰি কিনে 31st March 2030 তাক এক্সটেণ্ড কৰি কিনে আছে আৰু এতিয়াতো হ'লে খালি মিনিষ্ট্ৰি অফ হাউজিং এণ্ড আৰ্বান এফেয়াৰ্ছ লগা মিনিষ্ট্ৰি নহৈ কিনে ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল ছাৰ্ভিচেছ এইটো দুইজন পাৰ্টনাৰ কৰি কিনে কৰি আছে স্কিম লগা অবজেক্টিভটো হ'লে কোলেটেৰেল ফ্ৰী ৱৰ্কিং কেপিটেল লোন দিবলৈ এইটো কোলেটেৰেল ফ্ৰী কেপিটেলটো কি আছে ক'লে ছিকিউৰিটি নিদি কিনে লোন ল'ব পৰা লগা এইটো কৈ আছে আৰু এইটোতো হ'লেতো ষ্ট্ৰীট ভেণ্ডাৰ্ছ খানকে এম্পাৱাৰ কৰিব আৰু ইকনমিকেলি তাইখানকে আপলিফ্ট কৰিবলৈ লগা আছে আৰু পি এম স্বানিধি এইটো স্কিমটো হ'লেতো দোচৰা খান নিচিনা নহৈ কিনে ডিজাইন কৰি কিনে এমাউণ্ট ছোটো আছে আৰু এইটো চিনচিয়াৰলি আমি খান জান দি কিনে এইটো লগা লোনটো ৰিপেমেণ্ট কৰি থাকিলে বেনিফিট ষ্টেজ ৱাইজতে পোৱা লগা এটা স্কিম আছে আৰু এইটো স্কিমটো হ'লেতো তিনিটা ষ্টেজেছ আছে ফাৰ্ষ্ট ষ্টেজটো হ'লে ফাৰ্ষ্ট ট্ৰাঞ্চটো হ'লেতো 15,000 ৰুপিজ এইটো পাব আৰু আপোনাৰ এইটো এক চাল ভিতৰতে ৰিপেমেণ্ট কৰিবলৈ লগা চিডিউল কৰিয়ে আৰু এইটো এক চাল ভিতৰতে পে'মেণ্টটো কৰি দিছে বোলে ছেকেণ্ড ট্ৰাঞ্চ এলিজিবল হৈ যাব আৰু ছেকেণ্ড ট্ৰাঞ্চ ছেকেণ্ড লোনটো হ'লেতো 25,000 আছে আৰু এইটো 25,000 ৰুপিজটো পে'মেণ্ট ছাকচেছফুলি কৰি দিছে বোলেতো আপোনাৰ থাৰ্ড ট্ৰাঞ্চ এইটো 50,000 এলিজিবল হ'ব এনেকুৱা হৈ কিনে আছে আৰু এইটো লগা অবজেক্টিভটো হ'লে ডিজিটেল ট্ৰেনজেকশ্যন ডিজিটেল পে'মেণ্টটো এনকাৰেজ কৰা লগা এইটো লগা অবজেক্টিভ বি আছে আৰু ষ্ট্ৰীট ভেণ্ডাৰ্ছ খানকে ফাইনেন্সিয়েলি তাইখানকে হেল্প কৰিবলৈ লগা আছে আৰু তাইখানকে ইকনমিকেলি এম্পাৱাৰ কৰিবলৈ লগা এইটো অবজেক্টিভ আছে আৰু এতিয়া ইন্ট্ৰডিউচ কৰা লগা এটা ফিচাৰ্ছটো হ'লে ষ্ট্ৰীট ভেণ্ডাৰ্ছ খান ক্ৰেডিট কাৰ্ড বি পাই যাবলৈ লগা এটা প্ৰভিজন বি আছে
2: ছাৰ আমি খান স্কিম লগা বেছি ভিতৰ নাগুচি আগতে এটা জানিবলৈ মন থাকে আৰু আমি খান লগা টাউনছ খান দে ষ্ট্ৰীট ভেণ্ডাৰ্ছ খান তো কিলে বেছি জৰুৰী এটা হৈ যা আছে না
3: আমি খান নেজানা ষ্ট্ৰীট ভেণ্ডাৰ্ছ খানটো সদায় দেখি থাকিলে বি আমি খান নেজানা আৰু ভাবনা বি নকৰা লগা থাকে কিন্তু ষ্ট্ৰীট ভেণ্ডাৰ্ছ খানটো টাউন দে চিটিজ দে বেশি ইম্পর্টেন্ট রোল প্লে করা লাগা একটা সেকশন অফ দ্য সোসাইটি আছে aro street vendors khan bara amikan laga household de amikan laga kitchen de essential goods khan sob supply kora laga ekta community ase aro amikan etu overlook kori thake aro etu bara amikan etu scheme du hole tu urban de importance tu hole tu urban laga household laga needs to provide kora laga ekta scheme ase aro etu upor de self help group khan ke bi empower kora aro self-employment create kura laga ekta bi ase aru itu upor de urban economy town laga economy to contribute kura laga ekta scheme ase nagaland de ami khan dosra cities khan nisna dosra state khan nisna ami khan laga state te bi street vendors khan laga livelihood to street vending sector para he bishi depend kura laga bi dikhi ase aru itu bara tai khan ke modop kuri diale tai khan nijer laga জীৱ পাৰিছে গ'লেতো তাইখন নিমিতে বি ভাল আৰু তাও নিমিতে বি ভাল এইটো জনাই দি আছে
4: আচ্ছা এইটো স্কিম লগা ভিতৰতে কোন কোন এপ্লাই কৰিবলৈ পাৰিব না মেম খালী মাকি নহ'লে বি মোটা না কিনিগা হিচাপ পৰা আছে এইটো বি অলপ জনাই দিলে বেছি ভাল
5: আচ্ছা হয় চুৰু টাইমতেতো ৰাস্তা ওচৰতে ষ্ট্ৰীটতে বহি কিনাৰ চব্জি আৰু চামান বিকা খান কাৰণে একলাহে চুৰু কৰিছে ইটো মতা খান বি এপ্লাই কৰিব পাৰিব মাইকী বি এপ্লাই কৰিব পাৰিব আৰু আজিকালিতো ইটো খালি ৰাস্তাৰে বহিয়া একলা খান নহয় কেনা মহান আৰ্বান এৰিয়াছ একলা নহয় কেনা পেৰি আৰ্বান এৰিয়াছ খান দে নহ'লেবি চেঞ্চাছ টাউনছ খান দে থাকিয়া খান চব্জি নহ'লেবি চামান বিক্ৰী কৰা মানুহখন চব বি ইলিজিবল আছে আৰু মহান এতিয়াতো চামান বিক্ৰী কৰা খানটো খালি চব্জি খান নহয় কিনা এতিয়া এক্সটেণ্ড কৰি কিনা মহান চুলি কাটিয়া মানুহ খান পাণ দোকান কৰা মানুহ খান ৰাস্তাৰে ফুড ভেন ফুড ট্ৰাক খান দে চামান খা লোৱা বিক্ৰী কৰা খান নহ'লে বি জোতা চিলোৱা মানুহ খান আৰু এইটো একলা নহয় কিনা ঘৰৰে হোম বেচ বিজনেছ কৰা খান এইটো ছেকেণ্ড হেণ্ড বিক্ৰী কৰে মহানাগা মানুহ খানটো বেছিবাৰ কোমা খান্দো তাৰ পৰিৱেৰ কবি এমৱে কবি এক্ট্ৰা কবি কিনা কিচিম কিচিম এইটো খান্দি চবটো আহি কিনা এইটো স্কিম এভেইল কৰিব পাৰিব দেই
4: ছাৰ গভৰ্ণমেণ্ট স্কিমছ খানটো পাব্লিক কাংগে লাভ দিবলৈ কাৰণে মানে তো এইটো পি এম স্বনিধি লগা স্কিম ভিতৰতে পাব্লিক খানটো কেনেকুৱা লগা লাভ পা হ'ব না
3: এইটো স্কিমটো হ'লেতো ফাৰ্ষ্ট বেনিফিটটো হ'লেতো কোলেটেৰেল ফ্ৰী ৱৰ্কিং কেপিটেল কয় এইটো আছে আৰু এইটো মানে আপোনাৰ ছিকিউৰিটি একো নেদিকেনে লোন পাব পৰা লগা আছে ছেকেণ্ডটো হ'লে ইণ্টাৰেষ্ট ছবচিডি 7% তাক ছবচিডি পাব আপুনি ইণ্টাৰেষ্টে এইটো ছেকেণ্ডটো আছে আৰু থাৰ্ডটো হ'লে ইনচেণ্টিভ ফৰ ডিজিটেল ট্ৰেনজেকশ্যন আপোনাৰ পে'মেণ্ট কৰিব আৰু বিজনেছ কৰা টাইমতে কাষ্টমাৰ খান পৰা পে'মেণ্ট কৰা টাইমতে ডিজিটেলি তাইখন পৰা আপুনিকে পে'মেণ্ট কৰা এইটো খান একচেপ্ট কৰিছে গ'লে তাতে বি আপুনি বেনিফিট পাব আৰু ক্ৰেডিট কাৰ্ড বি পাই যাব এইটোতো ভলণ্টিয়াৰী আছে আৰু ক্ৰাইটেৰিয়াটো হ'লে আপোনাৰ ছেকেণ্ড ট্ৰাঞ্চ ছেকেণ্ড লোন এইটো ৰিপে'মেণ্ট কৰা ছাকচেছফুল হৈছে গ'লেতো আপোনাৰ এইটো এপ্লাই কৰিব পাৰে আৰু এইটো ক্ৰেডিট কাৰ্ডটো হ'লেতো আপোনাৰ 10,000 to 30,000 ক্ৰেডিট লিমিট আছে এইটোৰ পৰা এইটো বেনিফিট পাব আৰু ক্ৰেডিট কাৰ্ডটো কি আছে ক'লে আপোনাৰ

किशोर कुमार और लता मंगेशकर लगा वास्ते आ गले लग जा फिल्म उठनी उन्हीं रखा सब मिला करो भी अपना खाला मैसेजेस खान লই দি আছে আৰু এইবাৰ লিখি কিনে পঠাইছে লাখুটিৰ পৰা টিম আৰু তাৰ পৰা কোৱা আছে হোৱাট এ নাইচ চংছ ইউ হেভ ছেলেক্টেড দ্য ফাৰ্ষ্ট চং উইচ আই ৰিয়েলি ৱান্টেড টু লিচন টু কৈ কিনে লিখি কিনে পঠাই আছে টিম আ ভেৰি ভেৰি গুড ইভিনিং টু ইউ আৰু আপোনাৰ টিউন ইন কৰিছে আৰু আপোনাৰ পচন্দিতা গীত একটা হলে বি চুৰু চুৰু প্ৰগ্ৰামটো আপোনাৰ শুনিবলৈ পাইছে আপোনাৰ লাগ খুচিটো মই লাভি খুচি আছে আগেলা গীতখন বি শুনিবি আৰু প্ৰগ্ৰাম শেষ নহয় তাক চাথ দি থাকিবি আৰু গীতখন এনজয় কৰি থাকিবি কৈ কিনে আপোনাৰ খে মাং কৰি আছে আৰু ইয়াতে গুড ইভিনিং উইছ লগতে লিখি কিনে পঠাইছে নাম্বাৰ আদৰ্শা বালিপাথৰ পৰা আথিৰ কেমে বে আৰু আৰ এক কান্থিৰ বে আৰু তাৰ দুইজন পৰা কোৱা আছে আজি লগা চং ছেলেকশ্যনটো একদম অসম আছে শুনি কিনে বেছি ভাল লাগি আছে কৈ কিনে লিখি কিনে পঠাইছে ৱেল আথিৰ আৰু সাথি আৰু এক কান্থিৰ বে আপোনাৰ দুইজনকে প্ৰগ্ৰামটোৱে স্বাগত কৰি আছে আজি ফাৰ্ষ্ট টাইম মই লগা শ্ব' টাইমটো আপোনাৰ দুইজন লগা মেছেজ পঢ়ি আছে বেছি বেছি খুচি আছে কি আপোনাৰ দুইজন আহি কিনে প্ৰগ্ৰামটোৱে চাথ দি আছে আৰু চাথ চাথে গানাখন বি অসম লাগি কিনে খুব এনজয় কৰি কিনে শুনি আছে তো এনেকুৱাহে সদায় দিন আপোনাৰ দুইজন লগা চাথ ইয়াতে আমি খান লাগি আছে সদায় দিন আহি কিনে চাথ দি থাকিবি আৰু গীতখন লৈ কিনে এনজয় কৰিবি কৈ কিনে আপোনাৰ দুইজন কিবি মাং কৰি আছে আৰু আহি কিনে প্ৰগ্ৰামটোৱে চামিল হোৱা নিমিত্তে খুচি জনাই দি আছে আৰু দুচৰা মেছেজ আছে সুৰ ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ জে মাতা দি ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ চাপাত শৃংগী ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ বাবু ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ লাম্বদাৰ ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ

0: পৰা খবৰদাৰ জনাইছে কি কমপ্লেইন কৰিয়া খান নকলি নহলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বৰা বা না অ এম আৰ শ্বিটছ জমা কৰিয়া ওপৰ কানুন হিচাপে নতিজা লোক পাব। আৰু নিট থিঅলজিকেল কলেজ এন ডি চি বৰা যোৱাকালি জেনেপটো গভৰ্ণমেণ্ট কলেজ গ্ৰাউণ্ডে 1-3 লগা পেনাল্টি শ্বুট আউট টুৰ্ণামেণ্ট জৰকাৰ কৰিছে। কুণ্ডুদে ডিষ্ট্ৰিক্ট পুৰাত পৰা 32 টিমছ যোগ লোৱা দেখি পাইছে। স্পেচিয়েল কেছ নিচিনা কথা কৰিনা জেনেপটো টাউন কাউঞ্চিল লগা কাউঞ্চিলৰ জুলি জিচি বৰা এন ডি চি বৰা ৱৰ্ল্ড কাপ ছিজনদে ইটো টুৰ্ণামেণ্ট জৰকাৰ কৰাৰ কাৰণে নাম উঠাইছে। আৰু মিল মিলাপ টিম ৱৰ্ক আৰু পাৰ্চনেল ডেভেলপমেণ্ট পালৱালা বনাই দিয়া দে স্পৰ্টছ লগা দৰকাৰী তাকিয়া ওপৰত কথা কৰিছে। তাই কৈছে স্পৰ্টছ পৰা মানুহ একেলগতে আহি কিনে টিম নিচিনা কাম কৰিবলৈ কোঅৰ্ডিনেট আৰু একেলগতে প্লেন কৰিবলৈ প্লেটফৰ্ম এটা দে। কোনটো পৰা ইণ্ডিভিজুৱেল এটা লগা কেৰেক্টাৰ আৰু টিম স্পিৰিট তাকত পৰা বনাই দে। ফাইনেল মেটচতে দ্য চাই বয়জ চেম্পিয়নছ হৈছে আৰু ফিফা 26 খান ৰানাৰ্ছ আপ পজিশ্যন জিতিছে। আৰু খবৰ চিষ্টে দুবাৰ হেডলাইনছ জনাই দি আছে। নাগালেণ্ডপুৰাদে বিশি ডিষ্ট্ৰিক্ট দে পুৰকান বিশি কেৰিয়া লেণ্ডশ্লাইড আৰু ফ্লেশ ফ্লাডছ আহিছে। মুণ্ডে 9 মানুহ লগা জান যাইছে। নাগালেণ্ড চৰকাৰ পৰা মন লেণ্ডশ্লাইডে নোকচান পুঞ্চা পাৰিবাৰকী এক্সক্ৰাটিয়া দিবলৈ জনাইছে। চিফ মিনিষ্টাৰ নিপিৰিঅ' আৰু ডেপুটি চিফ মিনিষ্টাৰ ৱাই পাটন পৰা মন লেণ্ডশ্লাইডে মানুহ জান যোৱাৰ ওপৰত মন দুখ তাকিয়া জনাইছে। আৰু চৰকাৰ পৰা মনচুন ছেশ্যন আগে অল পাৰ্টি মিটিং লৈছে। আৰু আজি ৰাতি লগা নাগামিজ কপৰ ইমান দিছ চিজ কৰি আছে। শুনি থাকিবি আহিয়াকালি পুচুৰ 7:25 নাগামিজ কপৰ আনি দিব।
1: Get tested for HIV and syphilis within the first 3 months of your pregnancy.
2: A pregnant HIV woman can prevent the transmission of HIV and congenital syphilis to her baby.
1: If you are tested positive, you can avail treatment that may save your baby from getting the infections.
2: HIV testing can be availed free of cost in the government hospitals across the state.
1: This information is brought to you by Nagaland State AIDS Control Society.